동든이 예자회 깽은 맨반이 남사유 대고니 다이지그지 약간 미바지베 그레이스 비리르 약스 요지기 선이 남감 쭈트 움직이고 베 지붕진 담제라서노 데네 메오 갈리기부 대다꾼 통원 오따 이빠감 메오 갈리기부스 이빠 똥부르니 팍발 인양 신도 짝징 샘장 또로니 다 비낭 파봉원에 다네 에 강사 파부드베 자망 톱자로디 임신데라 이네 비이빠 똥부 비나랑 비에 플라기아야 대신 문우 용이야 움딘다서 모르니 데네 메오 갈리기부 람기응알라 왕베 탁보 고데 제군 군나 디게 제소도 니 이직다 탈로 디직 모 갈리기 부비나 야 랑야 이직다 람징가 가 왕 탁보 디제 에스 주즈무니 디게 제 솔도 장른 체 개바 장메베 바도 람기 나라 심젠 탐지 소세 레기 람기 나르 드 탁보 파니 창베 제버제 니 이자보다 이 럽비니 집에 어떻게 배당매 박니 나오서 주야 이나님의 응원 받 감 집에 배당 소소랑 집에 지지사 레 지지사 혼이야 이제 뛰야 이 직소상아야 통로무니 이자고 목 아버지니 답변은 난다 요를 뛰냐 지기야 창조가 요를 세냐가 요에 혼이니 다기 만니 가르송 마치되 이자고 목 아버지니 지 가제게 요는데 따따오니 문오니 다기 퇴네 향른 취니 람지 ngala wang pa chi na da ge lam rinpo ne chi de da ge ma di karathap da la chik nge par chik te du sol ni da ya bu ni de sa mu nu ta rin sul jik nye kham gang ye go ya chai razu sin de zao ni ne chik amat motong I zil di ne da lam ji nga ga wang an I chik ke nung mur I ga je thong we na nye ba ga je thong du I nam yar talbelama thongdoinam ani mig miga thongdoinam gajeinam iege numnyeya shatganda izulutin inime chalgo tang jimden I jinye yesu muluni she molam dege je tabo ni we she ye molam tabo muluni shanglan ji digbe driba thamje du jik du zebal ju jik je molam taba dang eje shanglan jeb jige ta bi inye yugu ta bi ne de molam de taoya ya da bir kanje ओजो ले नबसाया उंबत गजे गजे नोइनम लमसंग चिकपे जोंगोसु दिनी उदिनिया बेन्या बिनांग कानांग मोलम दाबु मुइनी देने गोदे जेगुन गुनगि चिकदे दाक इएनदो तेने सिंजे दि दिगे जे मेसो खेंबो दिबा चेंगि मिनम निमा चिकला यांग टोकमा सिंदु जोंग जेनानी ইজাবু খেমবে ইনং লুদি সামথং আ সিনিনে মিশিওমান জি প্লাংথেগালং পেনা গোনসং সুকসং মোদো থি তোরু মোদো উনাজেম জি প্লাংথেগান উনাজেম জি ওংদুমবু ইতবাচিক গাজে কেদুইন গাজে মাওদুইন জি দাদিয়োগা হামওই জুমবুনি ইয়াকমা কাহেনাওমবুনি খেমবো দেদাল মেই মিং জিওয়ানি সিনদুয়ং কাওন ইজাবু প্লান্টাকা গ্রাউন্ড নদেম নো নিয়ং ইক আমাক মিয়ং উদিন ইন নিয়ং ইসু দেসাম নো কোইম বুরনি চৈতং ইগু জেমে বাদং দেনে গোদে জে গুনজি কেমবোনে দিগে জে মে বাদং ইয়ারটা গোজে জে গুন জে কেমবো জে ইয়ার এসু সুম বুরনি ইগে নাংদু মেগা জে জাবে মিং ইয়েদাম জে তেলা নি তাওদা জানন জেব জিগে বেনাক দুইনা জে তাও ইয়ার শো নিয়ে ইয়া তাই মাতা হিসান নেগা মেগানিউ থি মিয়াং দি নউন মুনু নম ইতি তাও চুল তে ইয়া তে ইয়া ইজে নউ নে নে নিশেল ইয়া অতর তে শাতা নি কা হে নং নি দেনে ইখান দে দক কুন শিবতু তকবার তে লা নি তা ইজে হিসান নে আ ফেও ইয়া তে নি মুনু শিবজা ইয়া ইয়া তে সু মুরু নি মেগা শে জা ওয়ে থান নে লো সু মুন দে নি ওদা ইয়া বু মিয়াং দি জং তা মেগানিউ শিসা তম সু মুন দে কে নি নি Tata Mumba Shindu Nakjing Mumbe Nara Natuk Ni Ta Pigaje Ni Ni Penyewa Name Tojinyawa Ka Deya Jeje Shu Su Ni Ni Yar Eshu Sumburu Ni Yeshu Batang Meo Kali Jibu Sikdi Tene Sim Jebatam Du Nashing Dungwa Kede Wedong Chimbe Chungde Nguso Ni Taute matu amati be nyewa nalmega deni nyeya shadut bi tuetongbu desa munu bek simnya niwaga mlana zuzemni dungye deni